क्या सत्यम माता दिन आवे है गाचा Ja, en dan gaan we nog een keer proberen. Satyam Matadin.

berichtje sturen naar onze studio, dan kan dat. Stuur je bericht naar 020-363-0808. Dil se baat karna hai? To hum bhi हर एक चीज रातो दिन आप हमसे बात कर सकते हैं।